0: हेलो सरदला वागीत
1: जुआर को लिया क्या
0: मुई मिजा जुआर कर लेने आ गया डुली डुली के कोई लासनी कौन तीनी कोई लासनी
1: मैं कलांडी जिला बानी पड़ना जगतनाथपुर चित्रसेन सबर कोई लेने आ गया
0: चित्रसेन नेकी
1: हां
0: चित्रसेन बर काईटा सेटा काई तार अर्थ
1: एटा चित्रसेन बोले आ गया एटा इंद्र पिला
0: ओहो ঠিক আছে তোমার ডিউটি দিয়ে দেব কথা কেতল দেলাইনি যে
2: এবার তো সিনতিয়া খা চাললানি খাই গিয়ে শুনবা খাচ্ছে মন করলাসনি
1: আর গোটে গীত শুনাই দেব চুলি মুন্ডে জয় মালার গীত শুনাই দেব
0: আলে শুনাই দেব এমনি
1: ধান কাটিলি কি ধনিয়া কাটিলি করো পেরো খেলি ইলা বালি ফুল করো পেলো খেলি ইলা
0: আলে আলে আলে শুনাই দেব শুনাই দেব
1: এই গীত শুনাই দেব আজ্ঞা
0: আলে আলে জোয়ার লাগো এমনি ফোন কর
1: জোয়ার লাগবো আজ্ঞা
2: জোয়ার লাগো
1: জোয়ার মাউসী।